साथी गट हेल्थ को भल रखा लेट नाइट डिनर को बारण करने को पड़ राति लेट नाइट डिनर करे सांगे सांगे जदि सोइबा को जाउ थांती ताहले आजिठो सेटा को बारण करंतु। सोइबा पूर्वरु प्राय 2 घंटा आगुरु निजर डिनर कंप्लीट करंतु आउ राति खाइबाटा जते हल्का हबा दरकार आउ डिनर करि सारिबा परे सांगे सांगे न सोई एटलीस्ट 10-15 मिनिट आपण हल्का माइल्ड वॉक करंतु। ফলে কোণ হব না খাদ্য হজম হবার হেল্প হয়ে পার আমার ডাইজেস্টিভ সিস্টম ভাল সাগ হচ্ছে পা সো পা যদি কম হয়ে যায় না ডাইজেসন আমার স্লো হয়ে যায় উইক হয়ে যায় আমার গট হেলথ রবুঠ ডেঞ্জরস সাগ হচ্ছে কোল্ড ড্রিঙ্ক আফট ড্রিঙ্ক সো এই ডেঞ্জরস সাগ মানুষ নিজ গট হেলথ কু দূরাই রাখত পা সফিসিয়েন্ট পিঁতু আবুবে সুস্থ রুহতু।